तू मगर सामने आप ही जाया करो, लाजमी है कि मैं तुमसे पर्दा करूं। इस gezongen door Alka Yacin en Abhijit en kwam uit de film Raas. En dan komt dit prachtig liedje gezongen door Tanchik Bachi. Uit de film Shersha. Kirata Lumbia Lumbia. Hey. Oh, ik ben zo verliefd hierop.